এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত, ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আমাৰ এতিয়াৰ অধিৱেশনত ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত সিদ্ধাৰ্থ প্ৰতিম দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, শেখ আব্দুল্লা আহমেদ, ধ্ৰুৱজ্যোতি তালুকদাৰ, পম্পা চন্দ, ট্ৰান্সমিটাৰত বিপুল কলিতা, আছিফ আহমেদ আৰু বিজিৎ শৰ্মা। প্ৰিয় শ্ৰোতা, নিবেদন কৰিছো গীতিমালিকাৰ গীত। প্ৰথমেয়া জিতেন ডেকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী চন্দামিতা ঠাকুৰীয়া, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰীয়া বিজয় মহন্ত আৰু নন্দিতা শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা জিতেন দেৱৰ।

গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মধু পাটোৱাৰীৰ, প্ৰযোজনা জে পি দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ এয়া আৰিফুল হকৰ কণ্ঠৰীতি গীত। গীতৰ কথা প্ৰজ্ঞা শইকীয়াৰ, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান।

0: ভীম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
0: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

দিশপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আজি আমাৰ অনুষ্ঠানসমূহৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, নিখিল শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, মাইক্ৰফোন তথা ডিউটি ৰুমৰ দায়িত্বত এয়া মই শ্ৰী পিপাঞ্চী দাস শইকীয়া। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিবলৈ পাৰিব। এতিয়া আহক শুনো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ বিশেষ অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰ আশাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া বিভাগৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিএল ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ যোগে। যুৱবাণীৰ অতি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই পম্পী মালাকাৰ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানলৈ সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পাছতে অৰ্থাৎ 5:15 বজাত শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55 মিনিট। 6:10 মিনিটত আগবঢ়োৱা হ'ব ৰিকি তালুকদাৰৰ কথিকা উত্তৰ পূৰ্বাঞ্চলৰ অপৰিচিত স্বাধীনতা সংগ্ৰামীসকল।

সুনীত কুমাৰ শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 আগবঢ়োৱা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। মোৰ অনুভৱৰ গীত প্ৰচাৰৰ সময় 8:05। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এটা জানোচোনা হওক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈও আজিৰ একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হব যুৱবাণী। কিন্তু নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। 5:55 আগবঢ়োৱা হব নিৰুপদেশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। গীতাৰী কথাৰ অনুষ্ঠানটি শুনিবলৈ পাব 6:10। অনুষ্ঠানটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব 6:30। 7:20 আগবঢ়োৱা হব একক ছবিৰ গীত হিপ হিপ হৰে। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:30। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইটিমান দেশভক্তিমূলক গীতেৰে। প্ৰথমে শুনক এই গীতটিৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, গীতটিৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ। এইবাৰ শুনাবলৈ লৈছো কেশৱ মহন্তৰ কথাৰে এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ অম্বিকাগিৰি ৰাজনৰীৰ কথাৰে এই গীতটি।

নবকান্ত বৰুৱাৰ কথাৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ শুনাবলৈ লৈছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত শুনাবলৈ লৈছো বিশ্বপ্ৰসাদ ৰাভাৰ কথাৰে এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ

প্রার্থীর বাবে প্রার্থী সংশ্লিষ্ট শাখাত বিই বি টেক বা তিনি বছরীয়া পাঠ্যক্রমৰ ডিপ্লোমা থকা হ'ব লাগিব। হিউম্যান রিসোর্স শাখাৰ পদৰ ক্ষেত্ৰত প্রার্থী এম বি এ বা পি জি ডি এম থকা হ'ব লাগিব। দরমহার নিরিখ মাহে 37,300 টাকাৰ পৰা 1,12,000 টাকালৈ, লগত 14,200 টাকা গ্ৰেড পে আৰু অন্যান্য বানাস থাকিব। জুনিয়র ম্যানেজার পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেকট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 85,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বনাছ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বনাছ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

স্থাপন হলে আমাৰ মনলৈ অহা বহুতো নামৰ ভিতৰত অসমৰ মণিৰাম দেৱান, কনকলতা বৰুৱা, কুশল কোঁৱৰ আৰু ভোগেশ্বৰী ফুকননীৰ দৰে বীৰ বীৰাংগনাক গৌৰৱেৰে স্মৰণ কৰা হয়। কিন্তু এই পৰিচিত নামসমূহৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত এনে বহু স্বাধীনতা সংগ্ৰামী আছে যিসকলৰ অৱদান আঞ্চলিক স্মৃতিত সজীৱ হৈ থাকিলেও ভাৰতৰ ইতিহাসত তুলনামূলকভাৱে কম আলোচনা কৰা হয়। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস 1857 চনৰ চিপাহী বিদ্ৰোহৰ আগতেই আৰম্ভ হৈছিল। আজি তেনে কেইগৰাকীমান বীৰ বীৰাংগনাৰ জীৱনগাথা আৰু ত্যাগৰ কথালৈ আমি দৃষ্টি নিক্ষেপ কৰিম। প্ৰথমতে আহিছো গুমধৰ কোঁৱৰলৈ। গুমধৰ কোঁৱৰ আছিল এজন আহোম ৰাজকুমাৰ যিয়ে 1828 চনত অসমৰ প্ৰথম সংগঠিত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব দিছিল। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছতেই গুমধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁইৰ দৰে আহোমসকলে ৰংপুৰত আহোম সিংহাসনক পুনৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিদ্ৰোহ আৰম্ভ কৰে। কিন্তু অস্ত্ৰ শস্ত্ৰ দুৰ্বল এই বিদ্ৰোহীসকল লেফটেনেণ্ট ৰাডাৰফৰ্ডৰ নেতৃত্বাধীন ব্ৰিটিছ বাহিনীৰ হাতত পৰাস্ত হয়। গুমধৰ কোঁৱৰ কোনোমতে পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু নগা পাহাৰত আশ্ৰয় লৈছিল। তেওঁৰ অধিকাংশ অনুগামীক অৱশ্যে গ্ৰেপ্তাৰ কৰা হৈছিল। অৰণ্যত কেইবাদিনো অতিবাহিত কৰাৰ পিছত গুমধৰ কোঁৱৰে ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে। চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়া হয়। পুনৰ বিচাৰৰ সময়ত কেপ্টেইন নিউফিলে তেওঁৰ কম বয়সৰ কথা বিবেচনা কৰি দয়া প্ৰদৰ্শনৰ পৰামৰ্শ দিয়ে। তাৰ পিছত ডেভিড স্কটে তেওঁৰ মৃত্যুদণ্ড লাঘৱ কৰি 7 বছৰৰ কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰে আৰু তেওঁক ৰংপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিছুমান ইতিহাসবিদে তেওঁ ৰংপুৰ কাৰাগাৰতে মৃত্যুবৰণ কৰিছিল বুলি অনুমান কৰে যদিও ইয়াৰ কোনো নিৰ্দিষ্ট সমসাময়িক প্ৰমাণ উপলব্ধ নহয়। ধনঞ্জয় বৰগোহাঁইকো মৃত্যুদণ্ড দিয়া হৈছিল, কিন্তু তেওঁ যোৰহাট কাৰাগাৰৰ পৰা পলায়ন কৰি নগা পাহাৰলৈ গুচি যাবলৈ সক্ষম হৈছিল। দ্বিতীয়তে আহিছো উ তীৰত সিঙলৈ। উ তীৰত সিং আছিল খাচী পাহাৰৰ নংখ্লাৰ খাচী চিএম। ব্ৰিটিছসকলে খাচী ভূখণ্ডৰ মাজেদি গুৱাহাটীৰ পৰা চিলেটলৈ এটা পথ নিৰ্মাণ কৰিব বিচাৰিছিল। আৰম্ভণিতে এক চুক্তি হৈছিল যে তীৰত সিঙে পথ নিৰ্মাণৰ অনুমতি দিব আৰু তাৰ বিনিময়ত ব্ৰিটিছসকলে তেওঁক দুৱাৰ অৰ্থাৎ পাহাৰীয়া গিৰিপথসমূহ পুনৰ উদ্ধাৰ কৰাত সহায় কৰিব। 1829 চনৰ এপ্ৰিল মাহত ব্ৰিটিছে খাচীসকলৰ দাবী উপেক্ষা কৰাৰ পিছত উ তীৰত সিঙে ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। 1829 চনৰ 4 এপ্ৰিলত তীৰত সিঙৰ যোদ্ধাসকলে নংখ্লাত থকা ব্ৰিটিছ সেনা শিবিৰত আকস্মিক আক্ৰমণ চলায়। তেওঁৰ নিৰ্দেশত 2 ব্ৰিটিছ বিষয়া লেফটেনেণ্ট পেডিংফিল্ড আৰু লেফটেনেণ্ট বাৰ্টন নিহত হয়। এই ঘটনাই এংলো খাচী যুদ্ধৰ সূচনা কৰে। খাচী বাহিনীয়ে অসীম সাহস প্ৰদৰ্শন কৰিছিল যদিও তেওঁলোকে মাস্কেটধাৰী এটা প্ৰশিক্ষিত ব্ৰিটিছ সেনাবাহিনীৰ সন্মুখীন হৈছিল। আগ্নেয়াস্ত্ৰৰ অভাৱত তীৰত সিঙৰ যোদ্ধাসকলে গেৰিলা যুদ্ধ কৌশল অৱলম্বন কৰে। তীৰত সিং নিজেও ঢাল আৰু তৰোৱাল লৈ যুদ্ধক্ষেত্ৰৰ আগশাৰীত যুঁজিছিল। এই সংগ্ৰামৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু তাৰ ফলশ্ৰুতিত তেওঁ এটা গুহাত আত্মগোপন কৰি সেই আঘাতৰ চিকিৎসা কৰে। 1833 চনৰ জানুৱাৰী মাহত ব্ৰিটিছসকলৰ পৰা উৎকোচ লোৱা এজন খাচী বিশ্বাসঘাতকৰ ফলত তেওঁ বন্দী হয়। ব্ৰিটিছসকলে তেওঁক ঢাকালৈ পঠিয়াই দিয়ে আৰু তাতেই 1835 চনৰ 17 জুলাইত কাৰাগাৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিন আজিও মেঘালয়ত ৰাজ্যিক বন্ধৰ দিন হিচাপে পালন কৰা হয়। তৃতীয়তে আহিছো সংবোধন ফংলোলৈ। বীৰ সংগঠন ফংলো আছিল অসমৰ উত্তৰ কাছাৰ পাহাৰৰ ডিমাচা জনজাতিৰ এজন নেতা। 1866 পৰা 67 চনত ব্ৰিটিছসকলে ডিমাচা ভূখণ্ডৰ প্ৰশাসনিক পুনৰ্গঠন কৰি কিছু অংশ নগাঁও জিলাত, কিছু অংশ নতুনকৈ গঠিত নগাহিল জিলাত অন্তৰ্ভুক্ত কৰে আৰু অৱশিষ্ট অংশ উত্তৰ কাছাৰ পাহাৰ অঞ্চল হিচাপে পৃথক কৰে। সংবোধন ফংলৈ এই পুনৰ্গঠনক স্থানীয় জনসাধাৰণক দুৰ্বল কৰাৰ এক ঔপনিৱেশিক কৌশল বুলি বিশ্বাস কৰিছিল। 1870 পৰা ফংলোৱে গোপনে উত্তৰ কাছাৰৰ বিভিন্ন গাঁও ভ্ৰমণ কৰি শতাধিক যুৱকক বিদ্ৰোহী হিচাপে সংগঠিত কৰে। তেওঁৰ অনুগামীসকলে মূলতঃ পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল। 1882 পৰা 83 চনৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছ বাহিনীৰ সৈতে কেইবাটাও সংঘৰ্ষৰ অন্তত তেওঁ ব্ৰিটিছসকলৰ হাতত পৰাস্ত হয়। 1883 চনৰ 12 ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত ৰাণী গাইডিনলুৰ কথা কবলৈ বিচাৰিছো। ৰাণী গাইডিনলু আছিল এগৰাকী নগা কিশোৰী যিয়ে ভাৰতৰ আটাইতকৈ কম বয়সীয়া স্বাধীনতা সংগ্ৰামীসকলৰ অন্যতম হিচাপে পৰিচয় লাভ কৰিছিল। গাইডিনলুৱে মাত্ৰ 13 বছৰ বয়সত সম্পৰ্কীয় হাইপৌ যাদুনাঙৰ হেৰাকা আন্দোলনত যোগদান কৰে। এই আন্দোলনৰ লক্ষ্য আছিল
জেলিয়াংলাং সমাজৰ সামাজিক প্ৰথাসমূহ।

0: সমূহৰ সংস্কাৰ সাধন কৰাৰ লগতে ব্ৰিটিছ নীতিৰ প্ৰতিৰোধ কৰা। 1931 চনত ব্ৰিটিছসকলে জাদোনাঙক ফাঁচি দিয়াৰ পিছত 16 বছৰীয়া গাইডিন লিউৱে আধ্যাত্মিক আৰু ৰাজনৈতিক নেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। 1932 চনৰ অক্টোবৰ মাহত তেওঁ আৰু তেওঁৰ অনুগামীসকলে পুলমি গাঁৱত এটা কাঠৰ দুৰ্গ নিৰ্মাণ কৰে। সেই সময়ত ব্ৰিটিছ বাহিনীৰ অধীনত থকা অসম ৰাইফলছে পুলমিত এক আকস্মিক আক্ৰমণ চলায়। সেই সময়তেই ৰাণী গাইডিনলিউ আৰু তেওঁৰ অনুগামীসকলক গ্ৰেপ্তাৰ কৰা হয়। কিশোৰী গাইডিনলিউক আজীৱন কাৰাদণ্ড দিয়া হয়। 1933 চনৰ পৰা 1947 চনলৈকে ৰাণী গাইডিনলিউক গুৱাহাটী, শ্বিলং, আইজল আৰু তুৰা কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। বহু বিদ্ৰোহীয়ে ব্ৰিটিছসকলক কৰ দিবলৈ অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ৰাণী গাইডিনলিউ আৰু জাদোনাঙক নিজৰ অনুপ্ৰেৰণাৰ উৎস বুলি ঘোষণা কৰিছিল। পিছলৈ জৱাহৰলাল নেহৰুৱে তেওঁক সন্মানসূচকভাৱে ৰাণী বুলি সম্বোধন কৰাৰ পিছৰে পৰা তেওঁ ৰাণী গাইডিনলিউৰ নামেৰে পৰিচিত হয়। স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক 1972 চনত তাম্ৰপত্ৰ স্বাধীনতা সংগ্ৰামী সন্মান, 1982 চনত পদ্মভূষণ আৰু 1983 চনত বিবেকানন্দ সেৱা বঁটাৰে সন্মানিত কৰা হয়। একেদৰে নামনি অসমৰ ইতিহাসতো এনে বহু সংগ্ৰামীৰ অৱদান আছে যিসকলক আমি অধিক সঘনাই স্মৰণ কৰা উচিত। বজালি জিলাৰ ৰাউতাৰাম কোচক আৰু মদন বৰ্মনক স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ আত্মবলিদানৰ বাবে অঞ্চলটোত আজিও গভীৰ সন্মানেৰে স্মৰণ কৰা হয়। সৰ্থেবাৰীৰ পুষ্পৰাম কোঁহাৰে স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে কাঁহ শিল্প সমাজ সংগঠন বৃদ্ধিত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছিল। কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত তেওঁ তৈয়াৰ কৰা কাঁহৰ বাচন বৰ্তন দেখি আপ্লুত হৈ ব্ৰিটিছে তেওঁৰ শাস্তিক ৰেহাই দিছিল। শ্বহীদ নিধানুৰাম ৰাজবংশীয়ে অসমৰ কোচ ৰাজবংশী সমাজৰ মাজত দেশপ্ৰেম আৰু ঔপনিৱেশিক শাসন বিৰোধী চেতনাৰ প্ৰসাৰত অৱদান আগবঢ়াইছিল। এই সকলো কাহিনীৰ মাজত কেইটামান গভীৰ সাদৃশ্য লুকাই আছে। প্ৰথমতে, উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰাম মূলতঃ ভূমি আৰু সাংস্কৃতিক পৰিচয় ৰক্ষাৰ সংগ্ৰাম আছিল। দ্বিতীয়তে, এই আন্দোলনসমূহৰ আঁৰত অৰ্থনৈতিক আৰু সামাজিক শোষণ আছিল এক গুৰুত্বপূৰ্ণ কাৰণ। তৃতীয়তে, এই সংগ্ৰামত মহিলাসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। অৱশ্যে এই প্ৰচেষ্টাত উত্তৰ পূৰ্বাঞ্চলৰ সকলো স্বাধীনতা সংগ্ৰামীৰ অৱদান সামৰি লোৱাটো সম্ভৱ নহয়। আজি উল্লেখ কৰা সংগ্ৰামীসকল ইতিহাসৰ কেৱল কেইটামানহে উজ্জ্বল অধ্যায়। তেওঁলোকৰ কাহিনীসমূহে আমাক সোঁৱৰাই দিয়ে যে ভাৰতৰ স্বাধীনতাৰ ইতিহাস প্ৰকৃততে অসংখ্য মানুহৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ এক সন্মিলিত গাথা। ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে, ৰিকি তেলুকদাৰৰ কথিকা উত্তৰ পূৰ্বাঞ্চলৰ অপৰিচিত স্বাধীনতা সংগ্ৰামীসকল শুনিলে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃতত বাতৰি গিলিকেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
7: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম প্ৰবাচকঃ পুনীত ত্ৰিপাঠী। আদৌ মুখ্য বাৰ্তাঃ। प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् सेमिकण्डक्टर्स्, अन्तरिक्ष ड्रोन्स् इत्यादिषु उदयोन्मुखक्षेत्रेषु स्वावलम्बनं विकसितभारतस्य सुदृढाधारस्य रूपेण कार्यं करिष्यति। प्रधानमन्त्रिणा IIT छात्राः स्वनिर्णयस्य केन्द्रस्थाने राष्ट्रिय

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ

0: অগ্নি যুগৰ গান,
1: অগ্নি যুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ, দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ, ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন, বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীৰ্ণ

0: বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱানৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বানবিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
1: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
0: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয় ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধুদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈ অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই হ'বলগীয়া জৰীপ কাৰ্যসূচী সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত ভাগ লয়।
2: অহা 9 তাৰিখৰ পৰা আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। সোণাৰী সমষ্টিত 12টা জিপি পঞ্চায়ত আৰু মাহমৰা LSC-ত 8খন জিপি বানত এফেক্ট হৈছে আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড ইয়াতে এফেক্ট হৈছে আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে 300জন আমাৰ চৰকাৰী বিষয়াক, কৰ্মচাৰীক আমি নিয়োগ কৰিম।
0: ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাষাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদমাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্ৰমদান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। এতিয়া বাতৰিৰ পৰৱৰ্তী অংশৰ সৈতে এয়া ভাস্বতী দেৱী।
3: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰমীয়া গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি

0: কৃষি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেগাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতিৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড় লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নিৰ্মীয়মান টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ সামগ্ৰী পুনৰ উদ্ধাৰ কেন্দ্ৰ আৰু মলমূত্ৰ শোধন প্ৰকল্পও পৰিদৰ্শন কৰে। জিলাখনৰ সামগ্ৰিক অনাময় ব্যৱস্থাৰ সম্পৰ্কেও বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰ এলেকাৰ জাবৰ জোঁথৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰা, পৌৰ অনাময় ব্যৱস্থা, মলমূত্ৰ শোধন প্ৰকল্পৰ কাৰ্যক্ষমতা আৰু পৰিচ্ছন্নতাৰ মানদণ্ড পৰ্যবেক্ষণ আৰু নগৰখনৰ অধিক নিকা আৰু স্বাস্থ্যকৰ কৰি তোলাৰ বাবে বিষয়াসকলক বিশেষভাৱে নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰটো ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হবলগীয়া 32টা ফ্লেটৰ আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক সুকীয়া পৰিস্থিতি দিয়া জাতীয় গৌৰৱ গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 2018 চনত ই মুখ্যতঃ ধৰাতললৈ আহিছিল আৰু আজি নৱম ৰাইজিং ডে আমি ইয়াক পালন কৰিবলৈ সক্ষম হৈছো। আমি গড় সুৰক্ষাৰ ক্ষেত্ৰত বা চোৰাং চিকাৰীৰ ক্ষেত্ৰত আমি জিৰ' টলাৰেঞ্চ, কোনো কাৰণতে আমি কোনো কথাতে কম্প্ৰমাইজ কৰিব নোৱাৰো, এই ধাৰণাৰে আমাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিছো।
0: দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰা সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল

0: উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ ভাস্বতী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ চিলনিজান ৰাজচক্ৰ অঞ্চলত কালি নিশা অহা ধাৰাষাৰ বৰষুণৰ পাছতে ৰাজচক্ৰটোৰ অন্তৰ্গত জপ্ৰালাংচৰ বজাৰৰ দোকান পোহাৰ আৰু বাসগৃহৰ লগতে শিক্ষানুষ্ঠানসমূহ কৃত্ৰিম বানৰ কবলত পৰে। এই বানত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও বানপীড়িত ৰাইজ নিশা সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ কৃত্ৰিম বানৰ বাবে যোগাযোগ আৰু দৈনন্দিন কাম কাজ প্ৰভাৱিত হয়। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ সুবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈলুম উপ আৰক্ষী চকীৰ অন্তৰ্গত চুমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ সুৰক্ষা, সীমান্ত অঞ্চলত সংঘটিত অপৰাধ প্ৰতিৰোধ আৰু হ্ৰাস কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু আৰক্ষীৰ মাজত উন্নত যোগসূত্ৰ নিশ্চিত কৰা আদি বিষয়ত আলোচনা কৰে। অসমৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অসম ফুটবল সন্থাৰ দ্বাৰা পৰিচালিত 17 বছৰ অনুৰ্ধৰ সন্তোষ লহকৰ সোঁৱৰণী আন্তঃ জিলা ফুটবল প্ৰতিযোগিতাত গ্ৰুপ চি ক্লাষ্টাৰ ওৱানৰ তৃতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই কলিয়াবৰ ক্ৰীড়া সন্থাক 7-0 গলত পৰাস্ত কৰে। এই জয়ৰ পাছতে মৰিগাঁও ক্ৰীড়া সন্থাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰি গ্ৰুপ চিৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মণিপুৰ মিনি ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছে। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ। দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ। ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।

কামকাজে কেনেদৰে দেশক উপকৃত কৰাৰ লগতে ইয়াৰ প্ৰয়োজনসমূহ পূৰাব পাৰে সেই বিষয়ে নিজকে সুধিবলৈ আহ্বান জনায়। দিল্লীত অৱস্থিত আই আৰ টিৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ শিক্ষাৰ্থীসকলক এইদৰে আহান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ নিজৰ নিজৰ সময়ৰ কিছুমান নিৰ্দিষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন কৰে। তেওঁ লগতে কয় যে বৰ্তমান শিক্ষা সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলে কৰা কামে কাজে পৰৱৰ্তী 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতেই আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত পোষণ কৰে। সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটোক পৰিহাৰ কৰিবলৈ আহান জনায়। বৰঞ্চ পূৰ্ৱৱৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, আই আই টি দিল্লীৰ বোৰ্ড অব গভৰ্ণেন্সৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰংগন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি একাদশ ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়। 10খন ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু 4খন অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে সৰ্বমুঠ 14খন ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে শিল্পীসকলৰ বাবে অধিক সুবিধা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শিল্পীসকলক বিশাল বজাৰত উপনীত হ'ব পৰাকৈ ডিজিটেল মঞ্চৰ ব্যৱহাৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু পুনৰ উদ্ধাৰ কৰাটো আছিল এই বৈঠকৰ আন এটা মূল লক্ষ্য। ব্ৰিকছ ৰাষ্ট্ৰৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু পেছাদাৰিত্ব প্ৰসাৰৰ হেতু ভাৰতে এটা পৰীক্ষামূলক স্বেচ্ছাসেৱী শিল্পী পঞ্জীয়ন প্ৰকল্পৰ কথা ঘোষণা কৰে। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিল্পীসকলৰ অধিকাৰ আৰু প্ৰতিলিপি স্বত্বৰ ন্যায্য ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সংবাদমেল সম্বোধন কৰি কয় যে ভূপালে সাংস্কৃতিক সহযোগিতাৰ বাবে অনাগত দিনৰ এক ব্যৱহাৰিক কাঠামো প্ৰদান কৰিলে। তেওঁ পৰম্পৰাগত জ্ঞান, ভাষা, লোকসংগীত আৰু সাংস্কৃতিক পৰম্পৰা ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বৈঠকত মধ্যপ্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয় যে সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে সকলো ৰাষ্ট্ৰই একেলগে কাম কৰিব লাগিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শিৰোমণি আকালী দলৰ সমগ্ৰ দেশতে নাৰী সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ দাবীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে সকলোৱে একত্ৰিত হৈ মহিলাসকলৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰি নাৰী শক্তি সবলীকৰণ কৰিব লাগিব। চণ্ডীগড়ত শিৰোমণি আকালী দলে জ্যেষ্ঠ নেতাসকলৰ বৈঠকত এই দাবী উত্থাপন কৰিছে। শিৰোমণি আকালী দলৰ সভাপতি সুখবীৰ সিং বাদলে কয় যে তেওঁলোকৰ দলে সকলো ৰাজ্যৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু ন্যায্যভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দাবী জনায়। তেওঁ আৰু কয় যে সকলো ৰাজ্যৰ 50% আসন একেদৰে বৃদ্ধিৰ বাবে চৰকাৰে সংসদৰ মজিয়াত উত্থাপন কৰা প্ৰস্তাৱত সমৰ্থন কৰে। সামাজিক মাধ্যমত বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা পোষ্টত উত্তৰ দি ৰিজিজুৱে কয় যে 2029 চনৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ শেহতীয়া লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত অতি সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণসহ নাৰী শক্তি বন্ধন অধিনিয়ম কাৰ্যকৰী হ'ব। তেওঁ অৱশ্যে লগতে কয় যে জাতিভিত্তিক লোকপিয়লৰ বাবে ইয়াৰ বাবে কিছু সময় লাগিব আৰু সেইবাবে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাত অলপ পলম হ'ব পাৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়াপুৰমত উপস্থিত হয়। আই এন এছ উৎকৰুষত উপস্থিত হোৱাৰ
পাছতেই উপৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ সন্মান প্ৰদান কৰা হয়। আজি সন্ধিয়া শ্ৰীৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইল পৰিদৰ্শন কৰিব। তেওঁ শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে স্বতন্ত্ৰতা জ্যোতিত শ্ৰদ্ধা নিবেদন কৰিব। তেওঁ বীৰ সাবৰকাৰৰ কোঠাটোও পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি ঐতিহাসিক চেলুলাৰ জেইলৰ কেন্দ্ৰীয় টাৱাৰ, ফাঁচীঘৰ আৰু সংগ্ৰহালয়ৰ প্ৰদৰ্শনী গেলেৰীকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহো পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে অভ্যাগত টোকা বহীত তেওঁৰ মন্তব্য লিপিবদ্ধ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইলত অনুষ্ঠিত পোহৰ আৰু শব্দৰ অনুষ্ঠান উপভোগ কৰিব। কাইলৈ তেওঁ হৰ ঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰি শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। মুম্বাইত নাবিক নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত হোৱা এটা মত বিনিময় অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বিশ্বৰ অন্যতম নাবিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই উপলক্ষে ডিজিটেল সামুদ্ৰিক প্ৰশাসন ব্যৱস্থাৰ ওপৰত ই সমুদ্ৰ নামৰ এটা ডিজিটেল প্লেটফৰ্ম উদ্বোধন কৰা হয়। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে নাবিক, জাহাজ কোম্পানী, বন্দৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলক নিৰৱচ্ছিন্নভাৱে স্বচ্ছ আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান কৰা। ঝাৰখণ্ড চৰকাৰৰ আজি প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাঁচীৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হয়। শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীৰ আঠজনীয়া প্ৰতিনিধি দল এটাই চৰকাৰী বিষয়াৰ সৈতে এই আলোচনাত ভাগ লয়। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত পৰীক্ষা প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বিৰুদ্ধে যোৱা দুসপ্তাহ ধৰি হৈ থকা শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত এই আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমিফাইনেলত ভাৰতৰে ৰক্সিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 বছৰীয়া খেলুৱৈগৰাকীয়ে 74.9 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতেই পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। উল্লেখযোগ্য যে 2016 চনত পোলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই সোণৰ পদক জয় কৰাৰ লগতে 86.48 মিটাৰলৈ জেভলিন দলিয়াই বিশ্ব জুনিয়ৰৰ অভিলেখ গঢ়িছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ 1ম বৈঠক অনুষ্ঠিত হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

0: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰ, 1035 কিলো হাৰ্টছ আৰু ডিএনএ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টছত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি। অনুষ্ঠানটিত ৰবীন্দ্ৰ সংগীত বিষয়ৰ দ্বিতীয়টি খণ্ড শুনিবলৈ পাব। সমল ব্যক্তি হিচাপে উপস্থিত আছে বিশিষ্ট গীতিকাৰ সুদীপ্তা বোস, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী পম্পী মালাকাৰ আৰু কস্তুৰীমা দাস।
1: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আমি যোৱা খণ্ডত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিছিলো। আমাৰ সৈতে আছিল বিশিষ্ট কণ্ঠশিল্পী সুদীপ্তা বসু বাইদেউ আৰু তেখেত আমাৰ নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী যোৱা খণ্ডত ভাগ লৈছিল তেখেতসকলৰ সৈতে খুব ধুনীয়াকৈ ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিছিল, খুঁটি নাতিখিনি বুজাই দিছিল। কিন্তু বাইদেউৰ সৈতে সেই সময়খিনিয়ে পৰ্যাপ্ত নাছিল। আকৌ এবাৰ তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছো। বাইদেউ, আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত আকৌ এবাৰ আদৰণি জনাইছো।
2: নমস্কাৰ, ধন্যবাদ।
1: আকৌ এবাৰ আজি আমি ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিম। আমি যিসকল উপস্থিত আছে তেখেতসকলক চিনাকি কৰাই দিছো। খ্যাতি তৃষ্ণা, দিয়াক্ষী, ৰিবা, কৃষ্ণা, অনুষা, জোনাক নিবিড়, সঞ্জীৱ, তনয়া, প্ৰবাল আমাৰ সৈতে আছে। প্ৰবাল আদৰিছো, সকলোকে আদৰণি জনাইছো। বাণীবন্ধনত সহযোগ কৰিব পম্পী মালাকাৰে। বাইদেউ, যোৱা খণ্ডত আপুনি যিসকল অংশগ্ৰহণকাৰী নিশ্চয় তেওঁলোকে গাই শুনালে আপুনি খুঁটি নাতিখিনি বুজাই দিছে। এইটো খণ্ডত হয়তো তেওঁলোকৰ আৰু খুদুনি থাকিব, তেওঁলোকে সুধিব আৰু সকলোকে অনুৰোধ জনাইছো যে কিবা থাকিলে বাইদেউক সুধি ল'ব, কাৰণ এনেকুৱা সুযোগ খুব কমেই আহে। বাইদেউৰ পৰা শিকি ল'ব,
2: তোমালোকৰ যি মনত আছে প্ৰশ্ন মোক সুধিব পাৰা।
1: আপোনালৈ এৰিছো বাইদেউ।
2: এতিয়া মই তোমালোকক এটি গীত শিকাব বিচাৰিছো আৰু তাৰ আগতে কেইটামান কথা ক'ব বিচাৰিছো। তোমালোকে নিশ্চয় সবেই জানা যে ৰবীন্দ্ৰ সংগীত, এই যে 2500 যে ৰবীন্দ্ৰ সংগীত আছে, এইখিনি বিভিন্ন পৰ্যায় বুলি কয়, এইটো বিভাগত, বিভিন্ন বিভাগত এইটো ভাগ কৰা হৈছে। যেনেকে প্ৰেম, তাৰপিছতে পূজা, প্ৰকৃতি, তাৰপিছতে আনুষ্ঠানিক, মানে বিভিন্ন ফাংচনৰ, যেনেকে সেই মই তোমাক ক'লো বিবাহৰ গান, তোমালোকক আগতে কৈছিলোঁ এবাৰ, বিবাহৰ গান আছে, জন্মদিনৰ গান আছে, তাৰপিছতে মৃত্যুৰ গান আছে, ধান কটাৰ গান আছে, হাঁহি ধেমালিৰ গান আছে, মানে কোনো ছাবজেক্ট বাদ নাই যাৰ ওপৰত তেওঁ গান কম্পোজ কৰা নাই। আজি মই শিকাবলৈ লৈছোঁ এটি প্ৰেম পৰ্যায়ৰ গান। এই গানটোৰ ফাৰ্ষ্ট লাইনটো হ'ল অ'লো সই, সই মানেতো জানানে, সই মানে হ'ল ফ্ৰেম আৰু দেট অলছ' ফিমেল ফ্ৰেম। অ'কে, অ'লো সই, অ'লো সই, আমাৰ ইচ্ছা কৰে তোদের মতন মনের কথা কই। এই গানটো প্রেম পর্যায়ের। আর মই একটা সরু একটা ব্যাকগ্রাউন্ড, মই বহুদিন আগতে একটা টিভি প্রোগ্রামত শুনেছিল, এইটো তোমালোকৰ লগত শেয়ার কৰিব বিচাৰিছো যে এইটো গানটো তেওঁ যে কম্পোজ কৰিছে তার ব্যাকগ্রাউন্ডটো কি আছিলে। এদিন রবীন্দ্রনাথ ঠাকুরে তেওঁৰ ঘৰৰ ছাদৰ ওপৰত তেওঁ ওয়াক কৰি আছে আৰু তলত, মানে তোমালোকে যদি চান্স পোৱা কলিকতাত গলে জোৰাসাঁকোত তেওঁলোকৰ যিটো মানে আদি ঘৰ আৰু চাব যাবা, গলে অলপ তোমালোকে আইডিয়া পাবা যে তেওঁ কোন ধৰণৰ ফেমিলি, মানে চব এক্সিবিশ্যন চব বস্তু আছে তাতে। তো সেইটোৱে তলত মানে বহুত ডাঙৰ লনৰ নিচিনা আছে আৰু তেওঁ ওপৰত খোজকাঢ়ি আছে আৰু দেখিলে তলত লেডি মেম্বাৰ্ছ যিখিনি খুব এনেকৈ এনেকৈ, আমি যেতিয়া মাইকী মানুহবোৰ যেতিয়া একেলগে হয় তেতিয়া যে খুব হাঁহি মেলি এটাৰ ওপৰত এটা পৰি যায় এনেকৈ কৈ যে কথা পাতি আছে, সেই তেনেকৈ আড্ডা মাৰি আছে আৰু। এইটো তেওঁ চালে, চোৱাৰ পিছতে মানে হি ফেল্ট ভেৰি বেড দেট হি ৱাজ চ' ল'নলি, যে তেওঁ এনেকৈ কৰিব পৰা নাই। তে এইটোৰ ওপৰতে কিন্তু এই গানটো লিখিলে, বুজিছা? তোমালোকে যেতিয়া মই গানটো শিকাম তেতিয়া তোমালোকে গম পাবা আৰু যে সেইটোৱে তেওঁ ক'ব বিচাৰিছে যে তো আমাৰ ইচ্ছা কৰি তোদের মতন মনের কথা কই। এইখিনি বাংলাটো নিশ্চয় বুজি পাইছা। আচ্ছা।

মই কৰিব লাগিব নে মই লগত আছোৱে তোমালোকে যদি কিবা ভুল কৰা মই ধৰি দিম এতিয়া তোমালোকে ট্ৰাই কৰা নিজে গাবলৈ দেই।

0: ভাল লাগিছে গানটো? আচ্ছা এতিয়া কোনে গাব পাৰিবা স্থায়ী? অকলে গোৱাচোন, কোনোবা যদি উঠাইছা ভুল হলে হব, নতুন গান শিকিছা, ভুল হবই পাৰে, কোনো কথা নাই। কোনে গাবা? তুমি গোৱা।
1: ভুল হব পাৰে,
0: ভুল হওক, তোমালোকে শিকিব আহিছা এতিয়া। আৰু শৰ্ট হব।

0: খুব ভাল লাগিল বাইদেউ। আজি শ্ৰোতাসকল, আমি দুটা খণ্ডত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা কৰিলোঁ সুদীপ্তা বসু বাইদেউৰ সৈতে। বাইদেউ, আপুনি এইখিনি সময় দিলে, দুটা খণ্ডত আমাৰ মাজলৈ আহিল, আপোনাক ধন্যবাদ জনাইছো।
1: মই খুবেই ভাল পাইছো, আৰু যিহেতু প্ৰথম খণ্ডত সময়টো নাটিলে, সেইকাৰণে এতিয়া এইটো বঢ়াইছো, অলপ মোৰো ভালেই লাগিছে সেইকাৰণে।
0: ধন্যবাদ জনাইছো প্ৰবাল, হাৰমনিয়ামত সংগত কৰিলে প্ৰবালক ধন্যবাদ জনাইছো। খ্যাতি, দিয়াক্ষী, ৰীবা, তৃষ্ণা, অনুষা, জোনাক নিবিড়, সঞ্জীৱ, তনয়া সকলোকে ধন্যবাদ জনাইছো। ধন্যবাদ জনাইছো পম্পী মালাকৰক বাণীবন্ধনত সহযোগ কৰাৰ বাবে। শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিম যুৱ কৰ্মশালা অনুষ্ঠানটিত অসমীয়া চিৰসেউজ গীতৰ চৰ্চা কৰিবলৈ। আজিলৈ বিদায় লৈছো, নমস্কাৰ।
2: ইমান পৰি শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত আজিৰ বিষয় আছিল ৰবীন্দ্ৰ সংগীতৰ গীতটি খণ্ড। সমান ব্যক্তি হিচাপে উপস্থিত আছিল বিশিষ্ট গীতিকাৰ সুদীপ্তা বসু, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী পম্পী মালাকাৰ আৰু কস্তুৰীমা দাস। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মূল অনুভৱৰ গীতৰ অনুষ্ঠানটি। অনুষ্ঠানত শুনিবলৈ পাব সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ গীত। প্ৰথমে শুনক

0: ভূপেন হাজৰিকা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠত গীতটি শুনিলে। ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে আজিলৈ ইমানতে বিদায় মাগিছো। নমস্কাৰ।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজিৰ শিল্পী দীপক তালুকদাৰ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শ্ৰোতাসকলে শুনি আছে শিল্পী দীপক তালুকদাৰৰ কণ্ঠত লোকগীতৰ অনুষ্ঠান।

লোকগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। ভজনৰ অনুষ্ঠানত আজিৰ প্ৰথম শিল্পী লতা মংগেশকৰ।

লতা মঙ্গেশকাৰৰ কণ্ঠত ভজন শুনিলে। এইবাৰ শ্ৰোতাৰ বাবে আগবঢ়াইছোঁ আন এটি ভজন, শিল্পী সুৰেশ ৱাদেকৰ।

শ্রোতাসকলৰ বাবে আগবঢ়াবলৈ লৈছো শিল্পী অনুপ জালোতাৰ কণ্ঠত এটি সুন্দৰ ভজন।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ ঘোষক ঘোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয়জনৰ বাবে অপেক্ষা, নিজৰ সন্তানটি স্কুলৰ পৰা আহিব বুলি অপেক্ষা, জীৱনত কেৱল মাত্ৰ এটা সুযোগৰ অপেক্ষা, ৰোগাগ্ৰস্ত আপোনজন ভাল হৈ উঠক বুলি অপেক্ষা, মানুহৰ বাবে অপেক্ষা এটা বৰ মজবুত আৱেগ, সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ, সম্পৰ্ক এটা আকৌ গঢ়িবলৈ মানুহে অপেক্ষা কৰে, সময়ৰ সৈতে যুঁজ দিয়ে, যিদৰে ধৰালৈও বৰষুণজাক বহু অপেক্ষাৰ অন্ততহে আহে। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানত প্ৰথমতেই শুনাবলৈ লৈছোঁ লাগান ছবিৰ এই গীতটি।

অপেক্ষাৰ অন্তত আপুনি আপোনাৰ ইপ্সিত মানুহজনৰ পৰা ঠিক আপুনি বিচৰা ধৰণেৰেই সঁহাৰি পাব বুলি আশা কৰি নাথাকিব। আপোনাক তেওঁ সেই একেই আন্তৰিকতাৰে, সেই একেই সহযোগিতাৰে সঁহাৰি নজনাবও পাৰে। যদিহে আপোনাৰ আন্তৰিকতা উৎকণ্ঠাৰ সৈতে তেখেতৰ সঁহাৰিৰ তাৰতম্য ঘটে, আপুনি কষ্ট পায়। মূলত আপোনাৰ হৃদয়খনে কষ্ট পায়। শ্ৰোতাৰ বাবে এইবাৰ আগবঢ়াইছো পৰদেশ ছবিৰ এই গীতটি।

কষ্ট পোৱা মনটোৱে যেতিয়া ছটফটাই নিজকে প্ৰশ্ন কৰে, মানি ল'বলৈ টান পায় যে বাস্তৱ এতিয়া আৰু তেওঁৰ পক্ষত নাই, কথাবোৰ আন্তৰিকতাৰ পৰা হুমুনিয়াহ, হুমুনিয়াহৰ পৰা প্ৰশ্ন আৰু প্ৰশ্নৰ পৰা ৰহস্যলৈ ৰূপান্তৰিত হয়। মানুহে নিজকে মুকলি কৰিবলৈ, বিলাই দিবলৈ টান পোৱা হয়, জীৱনটো ৰহস্যঘন হৈ পৰে। শ্ৰোতাৰ বাবে এইবাৰ আগবঢ়াইছো ৰাজ ছবিৰ এই গীতটি।

সময়বোৰ কঠিন হ'ব পাৰে, কিন্তু এই কঠিন ৰহস্যঘন সময়খিনিতো বুকুৰ কোনোবাখিনিত আশাৰ ধিমি ধিমি চাকিউচি জ্বলি থাকে। আশা আছে বাবেই কিবা এটা ভাল হ'বই যেন লাগে। আশা আছে মানেই পোহৰ এদিন হ'বই, সেই পোহৰেই বিলাব সুখৰ আভা, কেওফাল উজ্বলি উঠিব জীৱন বন্দনাত। ভগৱানেও আমাৰ পিনে চাই হাঁহিব আৰু ক'ব, দে বাছা সুখত থাক। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বাবে এইবাৰ আগবঢ়াবলৈ লৈছোঁ বচনা এ হাসিনো ছবিৰ এই গীতটি।

আৰু প্ৰিয় শ্ৰোতা, এনেকৈয়ে জীৱন বন্দনাত উদযাপিত হয় প্ৰেমৰ দিন। সোৱাগমণিহেন দুচকুত সৃষ্টি হয় অনেক কাহিনীৰ। প্ৰেমেৰেই উৰ্বৰ হয় একালত মৰহি যোৱা হৃদয়। হৃদয়ে গীত জোৰে, হৃদয়ে কাহিনী লিখে, একদম নতুন কাহিনী। সকলোবোৰ আৰম্ভণিৰে পৰা আৰম্ভ হয়। জীৱনটো সাতুৰঙী ৰামধেনুৰ দৰে ৰঙীন হৈ পৰে। পৃথিৱীখন আৰু বেছিকৈ যেন আত্মীয় হৈ পৰে, পৃথিৱীখন আৰু বেছিকৈ যেন নিজৰ হৈ পৰে। শ্ৰোতাৰ বাবে এইবাৰ আগবঢ়াইছো পদ্মাৱত ছবিৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আছে বাঁহী বাদন, ৰাগ য়মন, শিল্পী পণ্ডিত ৰাজেন্দ্ৰ প্ৰসন্ন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30:22 গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। কাইলৈ আমাৰ অনুষ্ঠান পুনৰাই মুকলি কৰা হ'ব ঠিক পুৱা 5:30। এতিয়ালৈ বিদায় মাগিছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।